0: तारा झील मिल सपनों में चल
1: সন্ধ্যা মুখোপাধ্যায়ের কণ্ঠে শুনছেন আব বাংলা আধুনিক গান।